0: हेलो फरमाइश
1: हेलो फरमाइश। हेलो सर,
0: जी, नमस्कार।
1: नमस्कार।
0: हेलो फरमाइश।
1: मैं रमेश পাত্র গোলাঘাটৰ পৰা কৈছো।
0: রমেশ দা কেনেকুৱা? ভাল
1: ভালে ভালে, আপোনাৰ ভাল নহয়?
0: হয় হয়, ময়ো খুব ভাল।
1: মই মানে এই আমাৰ আকাশবাণী লিষ্টনাৰ গ্ৰুপ তৰফৰ পৰা অৰুণাচলত যে এইটো বাৰ আহি গল ঘপককে।
0: ওকে ওকে ওকে, হয় হয় হয়, আপুনি শুনিছে ন?
1: কাৰণে সমভাগী হৈছো।
0: হয় হয় হয় হয়,
1: সোনকালে ৰাহত পাব লাগে তাৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছো।
0: হয় হয় হয়, সঁচা কথা। বেছি বৰষুণ হলে অকমান নিজৰ ওচৰটো চাই মেলি থাকিব লাগে।
1: হয় হয়
0: হয়, কেতিয়া বেছি পানী আহি যায় কব নোৱাৰে নহয় জানো?
1: ঘপককে আহি গল।
0: হয় হয় হয়, সেইটোৱে আৰু। আপুনি এতিয়া কৰ পৰা, ঘৰৰ পৰা কৈ আছে নে বাহিৰৰ পৰা?
1: ঘৰৰ পৰাই কৈ আছো।
0: ঘৰৰ পৰা ন? কেনেকুৱা আছে আপোনাৰ তাতে এতিয়া?
1: নাই, আমাৰ ইয়াত বতৰ ঠিকে আছে, বৰষুণটো হোৱা নাই।
0: আচ্ছা,
1: আচ্ছা,
0: তো ৰমেশ দা কওক, আজি কি গানা শুনিব?
1: মই আজি গানা আহি বতৰ লৈ পেলাই লোফাৰ ফিল্মৰ পৰা গান এটা আনিব খুজিছো, আজ মৌচম বৰা বেমানে।
0: ওহো, আজ মৌচম, হয় হয় হয়, বহুত ধুনীয়া গানা। আৰু কাক শুনাব আপুনি এইটো গানত?
1: আৰু গানটো শুনাম, প্ৰথম মোৰ শ্ৰীমতীৰ ওচৰত আছে।
0: অঁ, নমস্কাৰ ক'ব।
1: আপোনালৈ থাকিব, তাৰপিছত থাকিব ভাইকন মুণ্ডা, অমল বসুমতাৰী, বিমল বসুমতাৰী, চন্দ্ৰকান্ত টাইট, যোগেন্দ্ৰ ৰংকি, হিতেন্দ্ৰ দাস, অল ডেডিকেট ৰহেগা, ভগৱান সিং পৰমাৰ, পুৰণ বৰ্মা, ৰামেশ প্ৰজাপতি, ৰাকেশ আৰু প্ৰেমজিৎ চক্ৰৱৰ্তী আৰু সবি লিষ্টনাৰ্ছ কো।
0: সবি কো আপ ডেডিকেট কৰনা চাহতে হ্যাঁ? জি জি। তো রমেশ দা, কল কৰনে কে লিয়ে বহুত বহুত ধন্যবাদ। সুনতে হ্যাঁ আপকে পছন্দ কা গানা লোফার ফিল্ম সে।
1: ধন্যবাদ।
0: ওকে।

0: हेलो फरमाइश।
1: हेलो सर।
0: नमस्कार। हेलो फरमाइश, ईटानगर में आपका बहुत बहुत स्वागत है।
1: जी सर, हम धेमाजी असम जुनाई मिसाकिर पुरा बिमल बसुमतारी कह रहे सर।
0: बिमल बसुमतारी जी, कॉल करा करने बहुत बहुत धन्यवाद। कैने को आसे अपनी?
1: हाय सर, आज भले आसे बारे रोड दिया से आज सर।
0: अच्छा, आज रोड दिया से ना, हमारे यहाँ तो रोड दिया से।
1: और
0: अमर अरुणाचल हुआ घटना तो अपनी हुनी से की जानी?
1: हाय सर, आज न्यूज से पाया सो, मोबाइल से देखी सो, बेया लागी से देखी पिने बहुत গৈছে নহয়, বহুত বেয়া লাগিছে মনকেইটা।
0: হয় হয়, কি কৰিব, উপায় নাই আৰু। বেছি বৰষুণ হলে সেইকাৰণে নিজে অলপ এলাৰ্ট থাকিব লাগে, চবপিনে চাই থাকিব লাগে, নহয় জানো?
1: হয় হয়,
0: কেতিয়া ধুমুহা বতাহ আহি যায়, কেতিয়া কি হৈ যায় ক'ব নোৱাৰে আজিকালি।
1: হয় স্যার, আজিকালি একদম ক'ব নোৱাৰে। পাহাৰ অঞ্চলটো বহুত বেয়া হয়, আমাৰ আসামৰ পৰা পাহাৰ অঞ্চলটো বেছি অলপ কৰিবলগীয়া হয়, কিয়নো নদীটো অলপ চেপন, যেতিয়া ওপৰৰ পৰা পানী আহে পুৰা ঘৰ বাৰী একেচাতে লৈ যায়, পঢ়াবলৈও টাইম নাপায়,
0: টাইমে নাপায়, সেইটোৱে আৰু আচল কথা। ঠিক আছে, এতিয়া কওক আজি কি ফিল্মৰ গানা আপোনাক শুনাম?
1: আজি স্যার মোৰ আনাৰী ফিল্মৰ উলুকা চেহেৰা তেৰা এইটো গানটো শুনাই দিব স্যার।
0: ওকে, হা হা, আৰু কাকা শুনাব?
1: হয় স্যার, মই আমাৰ দোষকেইটাৰ নাম ল'ব। আমাৰ আছে ফাইকুন মুণ্ডা, অমল বসুমতারী, রমেশ পাত্র, শিকারী রংপার, আর অনসুলা বসুমতারী, সুনীতা বসুমতারী, হিতেন্দ্র দাস, আর যোগেন্দ্র রংপি, দিবাশী হাজরিকা, আর আছে রমেশ প্রজাপতি, রমেশ পাত্র, গোল্ডি, রাকেশ, ভগবান সিং পরমার, অবিনাশ, আর বহুত আছে আমার।
0: আচ্ছা,
1: সবকু মই নাম